बेटा बोले अरे बेटा डालो चाउर राजा जाय तुई जड़ी बूटी के बेटा जमा के ठेचवे তুই জাড়ি বুটিকে বেটা জামাকে ঠেচবে জামাকে আঠে চলো এবে ডাল রাজা জামাকে আঠে চলো এবে ডাল চাওর রাজা ইনু আহাডি এবে ভরুণা দিলো